0: ཚམ་སོང་ཅུབ་ཤེས་པ་ཙ་ཚམ་བེས་ཅུབ་ཤེས་པ་ཅིན་ན་ང་ཚོ་ཐེམ་མང་གང་གང་ཆ་ཡིན་ཚོར་ཧུན་མེས་སུལ་མེང་གོ་གི་ཁེལ་ལ་ཏང་ཁལ་བྱེད་དང་མ་མང་དེ་སི་ཆོམ་ར་ས་ཁང་འདོན་ཁང་སོ་སེ་མེས་ཅུན་མང་ཅུང་ཡི་ཁེབ་ཤ་ཅེ་ཅུ་དང་མེས་ཅུན་ཤོང་ཁུབ་ཅ་རང་ཅུབ་ཤེས་དང་མ་མང་གང་ཅུབ་ཅི་ཡི་ཐ་ལམ་བྱེན་ནི་
1: ཁྱི
2: དེ་ཅན་བོ་ཏ་རེ་རེ་ན་གང་ཅུང་ཅ་སེ་ཧ་ཏུམ་ཡིན་གང་ཅུང་ཤ་ལ་ཡང་ཡ་ན་ཟ་ཤང་སེ་བེ་རེ་ཁ་བ་ཅན་གར་ཏན་པན་ཏོ་ནམ་པ་དང་ལོང་ཐིན་ཏང་ཏ་ཅིན་དེང་གི་སང་ཁུན་ཧན་ཅེ་ཆ་ནམ་པ་ར་ཁ་ཁམ་ཟང་ཨ་ད་ཏ་ཁེ་ཅག་ཡ་ལམ་ཏན་ཇོ་ཅིན་བན་དེ་ང་ཚོ་ཚོར་ཧུན་ཡང་རོ་ཡང་ཅིན་ཁང་ཨོར་ཁ་ལོང་ཐིན་གི་གང་ tang yashi mama mang sok ge mang tun chum jong de jir zong dal tang arang ge thot tang ra khe gan de song chi be go na chi ge go ti kha kor ni khab da zga rs me ke yin shuni ge chi son hun ye jun chum sul pe le nir khang ge chum sul pa ren shin sun de khkal ma dan she lan de ga tang mur ge ti ni sul kha kor ni khab da zga kin jo wei
0: wei
2: o demo
0: demo
2: अरे थमसपा रिंशन सुग तेर ताशावा ग टेसंग ठोनी चांड तंग न थजी छि छिन
0: या गुंजबा करन छि
2: या या तिगना तेर अनि ग जोजी इन गना मंगतुन थमसों तंग रेबे खावदा जिन मुग लंज ज कोटिक छि ओनर सुने गन लक इन गना ता मंगतुन थमसों द जिर जों दल तंग ता नि गलोन द तक करंग ताजा गन गोरक्रे ना छु खति छ मिजी रगनि द ग नि ग मोदो जि ग नमो ग सेतप छले दा तंग खमसों जेंग ग समा तो कुन लोयम ला सखवा ग ताजा ग टसु ना छु ग यं जों तंग जों जियो कजि तमुग नेसले चखक तना नतन दतगा छतन न गिरग रंग खेगंत सोंचिप छिगे न दिगनिना तिका खुने के खावदास गना
0: ओ रे तान दिग खुने इंदना अनि छुग छछि छवाति द दया मंतन ग छमंग गुनो ता होयन जमा छु मंतन छंजंग ग ताजा छंग तन खें देंग के गुनो ला देहन छिग त नीतुंग ग जा छंग देंग के गुनो तने नंग छकला गने द मो न्यूक Dendana da sangzira nyegi tege songni da de dolga de jen bashi khogji de na da che thana bana chugi da da rang go khegong de da dogje da da ma chho de ni ja chung de thank you da rang go chwa go da de dan hong ju chen na chuk jen ba gi shi mun ju ju da ju nyegi go sangwa go khwa na chuk da shang gi na chuk dian ji ge rang go ge ge chan chen da chama ar go yang da de sangwa bi jao tko mo Dendana chungtara songchutatik. Dendana nye zhenba ge da daru ge chanchi zhanda gu dedan. Da khunji na AI ji stenda dedan nye ngoji jina da. Dini da zhenba ge kera de lemu yi dedan ni songni da nye arangu ngushi ra de zi dedan ni songni ngurku gu nong tsu da hajan mong. Dian chiga arangu chimchung ge da sangwa ge da chi chanchin zha. Dian chiga da chi Lugyan da tumugu nongtun da tulgu ju da taani, da sun zhenpa kagunu tumu nongchi yu manga. Dengda na ya, mangtungu da chumchung tungsa tongzu la, sumchu sosum diga tanki dengda na, jachungu da yigitua hayu da taani, zhenpa ga sangwa arde anyela namachko. Dani, sunni kukhtayi namachko. Zhenpa da karwa nye namachko. Dani, zhenpa ga sangwa go da shanggara da, da sun chabzhuga namachko zi, de jachungu tanki sawi yu nish. Dagungo shachin de tama yodona de yango danje zemba go sanwa go dagun chande sunju ma ye da doni ta sonu chitungu nu shachu zuri de ta arangge ra de ni arangge yu ni go ngodung ge chamchen da de ni ke ja ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོད ཡོ